0: कार्यक्रम सुरों की रंगोली में आप सुन रहे थे सुमन कल्याणपुर के गाए बेहतरीन फिल्मी गाने। आज के लिए ये कार्यक्रम यहीं पर समाप्त होता है। आकाशवाणी का ये हाफ लॉन्ग केंद्र है। अभी आप सुनेंगे आकाशवाणी के गुवाहाटी केंद्र से पुआर आंचलिक बातोरी।
1: পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ উমৈহতীয়া দেৱাল অসম ধ্ৰুপদী অসমীয়া ভাষাৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ আজি সামৰণি। 2309 বুথত অন্তিম দিনা বিজেপিৰ পদযাত্ৰা, জনসভা সমদলেৰে কংগ্ৰেছ AIUDFৰ ভোটাৰৰ মন জয়ৰ প্ৰয়াস। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু অনুষ্ঠিত ৰূপসহ মুঠ 85টা পদকেৰে ভাৰতৰ চতুৰ্থ স্থান দখল। নমস্কাৰ, বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত হৈছে। অসম বিধানসভাত যোৱা 27 মে'ত গৃহীত এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যত বহু বিবাহ নিষিদ্ধ, বিবাহ বিচ্ছেদ, লিভ ইন সম্পৰ্ক আৰু কন্যা সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ দৰে বিষয়ত উমৈহতীয়া কাঠামো প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে। আইনখন বলবৎ হলে বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে। একেদৰে বিধেয়কখনত বহু বিবাহৰ ক্ষেত্ৰত সৰ্বাধিক 7 বছৰৰ কাৰাদণ্ডৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে ৰাজ্যৰ অনুসূচিত জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধি পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষা অধ্যয়নৰ বাবে এই কেন্দ্ৰকেইটা স্থাপন কৰা হ'ব। এই উদ্যমে উন্নত শৈক্ষিক গৱেষণা, ভাষিক তথা সাহিত্যিক ঐতিহ্যৰ সংৰক্ষণ তথা ডিজিটেল ৰূপ প্ৰদান আৰু এই ধ্ৰুপদী ভাষাসমূহৰ জ্ঞানৰ প্ৰসাৰৰ বাবে সুকীয়া প্ৰতিষ্ঠানগত সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, পুনেৰ ডেক্কান স্নাতকোত্তৰ মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ওড়িশাৰ ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু গুজৰাটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এই উৎকৰ্ষ কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে দেশৰ ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণত সহায় কৰিব। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী অসমীয়া ভাষাৰ উৎকৰ্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰাৰ বাবে অনুমোদন জনোৱাৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত

0: বিশ্ব শৰ্মাই আদৰণি জনাইছে। এই কেন্দ্ৰসমূহে ভাষা আৰু সাহিত্যৰ ঐতিহ্যক কেন্দ্ৰ কৰি গৱেষণা, ডিজিটেল সংৰক্ষণ, নথি পত্ৰ সংৰক্ষণ আৰু জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছৰে পৰা ৰাজ্য চৰকাৰে ভাষাটো সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিশেষ কেন্দ্ৰ এটা স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আহিছিল। এই কেন্দ্ৰটো স্থাপনৰ ফলত অসমীয়া ভাষাক লৈ বিস্তৃত গৱেষণাৰ নতুন সুযোগ সৃষ্টি হ'ব আৰু পাণ্ডুলিপি তথা অন্যান্য সাহিত্যিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ কাম সহজ হ'ব। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে।
1: ইণ্ডিয়াত কোনো এটা লেংগুৱেজ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পায়, সেই লেংগুৱেজটোৰ ওপৰত গৱেষণা কৰাৰ কাৰণে একোটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ ভাৰত চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয় ধ্ৰুপদী অসমীয়া ভাষাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ, য'ত ভাষাটোৰ ৰিচাৰ্চ হ'ব, গৱেষণা হ'ব, ভাষাটোক বহু যুগলৈ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা হ'ব, এই গোটেই দায়িত্বটোৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় এটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মই ধন্যবাদ।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। শাসকীয় বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণি দিনটোত শাসক বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ জুৰীয়া কদমনিত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পৰহিলৈ হ'বলগীয়া নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে 15খন সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতাই এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ কৰৈগুৰিত প্ৰচাৰ চলায়। প্ৰচাৰ অভিযানৰ অন্তিম পৰ্যায়ত প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও, ৰূপহী, নগাঁও বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই এটা সমদলতো অংশগ্ৰহণ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সামৰণি দিনটোত আজি বিজেপিয়ে 2309টা বুথত পদযাত্ৰা কৰিব। আনহাতে 10,000 চোতালত বৈঠক কৰি বিজেপিয়ে অন্তিম দিনাৰ প্ৰচাৰ চলাব বুলি এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াই এইদৰে কয়।
2: নগাঁও লোকসভা সমষ্টিৰ অহা 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগৰ কঠোৰ বিধি ব্যৱস্থাৰ মাজত নগাঁও জিলা প্ৰশাসনে সংসদীয় সমষ্টিটোত নিকা, স্বচ্ছ আৰু শৃংখলাবদ্ধভাৱে ভোটগ্ৰহণৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ সমান্তৰালকৈ আৰক্ষী প্ৰশাসনেও কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। উল্লেখযোগ্য যে বিগত প্ৰায় 3টা সপ্তাহ ধৰি নগাঁৱৰ সংসদীয় সমষ্টিটোত ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ নিজৰ প্ৰচাৰ অভিযান চলোৱাৰ অন্তত আজি অন্তিম দিনটোত বিজেপি দলে পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কংগ্ৰেছ দলেও সমষ্টিটোত প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
0: ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাড টীমে অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে নিৰ্বাচনত ধনৰ লেনদেন ৰোধ কৰাৰ বাবে গঠন কৰা 45টা নিৰীক্ষণকাৰী দল আৰু 45টা স্থায়ী নিৰীক্ষণ দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে। শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। ভোটদানৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি কালি 77.22% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে 42টা ৱাৰ্ডৰ ভিতৰত 2টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে 40টা ৱাৰ্ডৰ 303টা ভোটকেন্দ্ৰত কালি ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়। আটাইকেইটা ৱাৰ্ডৰ ভিতৰত 1নম্বৰ ৱাৰ্ডত সৰ্বাধিক 82.67% ভোটদান হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত ভোটদাতাসকলে 131গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। পৰহিলৈ শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। সেৱা সেতু অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 5টা উন্নয়ন খণ্ডত বিশেষ সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা 10 বজাৰ পৰা আমগুৰি উন্নয়ন খণ্ডৰ পি এম শ্ৰী আমগুৰি হালুৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আবেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে। সেৱা সেতু অভিযানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলিয়াজান বিধানসভা সমষ্টিৰ ভাদৈ মণ্ডলত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অঞ্চলটোৰ লোকসকলো বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধৰ যোগান ধৰা হৈছে। একেদৰে ধেমাজি জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত যোৱা সেৱা সেতু অভিযানৰ অধীনত অহা 6, 8 আৰু 9 অক্টোবৰত সেৱা শিবিৰ অনুষ্ঠিত কৰা হ'ব। এই শিবিৰসমূহ পৰিচালনাৰ বাবে খণ্ড উন্নয়ন বিষয়া, দণ্ডাধীশ আৰু নডেল বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। দক্ষিণ শালমাৰাৰ মানকাছৰতো 6 আৰু 8 অক্টোবৰত সেৱা সেতু অভিযানৰ অধীনত নাগৰিক সেৱা শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই শিবিৰসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তই সংবাদমেলযোগে বিতং তথ্য প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে আৰু দেশত ক্ৰমাৎ হিংসামুক্ত পৰিৱেশ গঢ় লৈ উঠিছে। দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদৰ্শী নেতৃত্বত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস আদৰ্শৰে বিগত 12 বছৰত ৰূপান্তৰকাৰী পৰিৱৰ্তনৰ সূচনা কৰা হৈছে। এই সময়ছোৱাত মোদী চৰকাৰে দুখীয়া, কৃষক, মহিলা আৰু যুৱ প্ৰজন্মৰ কল্যাণ আৰু সবলীকৰণৰ বাবে ভালেমান ধ্বজাবাহী উদ্যম গ্ৰহণ কৰিছে। চৰকাৰে নক্সালবাদক উৎখাত কৰাৰ লগতে প্ৰভাৱিত অঞ্চলসমূহৰ অভূতপূৰ্ব উন্নয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মোদী চৰকাৰৰ সুৰক্ষা অভিযান, নক্সালবাদলৈ পুঁজি যোগান বন্ধ কৰা আৰু নক্সালবাদ প্ৰভাৱিত অঞ্চলসমূহত দ্ৰুত উন্নয়নৰ সমন্বিত বহুমুখী কৌশলৰ বাবে দেশ নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসৰ পৰা মুক্ত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিপূৰ্বে চলিত বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰাৰ কথা ঘোষণা কৰিছিল আৰু এই সংকল্প ইতিমধ্যে পূৰণ হৈছে। 2022 চনত ঝাৰখণ্ডত ৰূপায়ণ কৰা অপাৰেচন অক্টোপাছ আৰু সেই বছৰৰে ফেব্ৰুৱাৰীত চলোৱা অপাৰেচন ডাবল বুলৰ লেখীয়া অভিযানসমূহে মাওবাদী নেটৱৰ্ক উৎখাত কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰিছে। 2022 চনত চলোৱা থাণ্ডাৰষ্টৰ্ম অভিযানৰ জৰিয়তে এই এলেকাসমূহৰ পৰা ফলত 2024 চনত 217 জন মাওবাদী আৰু 2025 চনত 256 জন মাওবাদী নিহত হয়। 2026ত বৰ্তমানলৈ 26 জনৰো অধিক নক্সালবাদী নিহত কৰা হৈছে। নক্সালবাদ মুক্ত ভাৰতৰ এই গাথা দশক দশক জোৰা হিংসাৰ বিৰুদ্ধে গণতন্ত্ৰ, উন্নয়ন আৰু সংবিধানৰ জয়ৰ প্ৰতীক ৰূপে পৰিগণিত হৈছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। নাগয়া চহৰৰ মিজোহু পাৰ্ক এথলেটিক ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰুধান্দা ভাৰতৰ মহিলা ধ্বজা বহনকাৰী হ'ব। খেলুৱৈসকলৰ কুচকাৱাজ আৰু খেলৰ আনুষ্ঠানিক সামৰণিসহ ভালেমান পৰম্পৰাগত কাৰ্যক্ৰমেৰে সামৰণি অনুষ্ঠান সজাই তোলা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলৱতৰ পথ প্ৰশস্ত কৰি উমৈহতীয়া দেৱানী বিধি অসম 2026ত ৰাষ্ট্ৰপতিৰ অনুমোদন, 2026-27 পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি, 17 অক্টোবৰত দুৰ্গা পূজাৰ অতিৰিক্ত বন্ধৰ ঘোষণা আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। ম্যানমাৰৰ লাংখগাঁৱত নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন NSCNKYAৰ এটা শিবিৰক লক্ষ্য কৰি ড্ৰোন আক্ৰমণ সংঘটিত হোৱাৰ বাতৰি দৈনিক অসম কাকতে ম্যানমাৰত ড্ৰোন আক্ৰমণত তছনছ NSCNKৰ শিবিৰ নিহত 3 শিৰোনামেৰে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ যুদ্ধ আৰু ৰুছ ইউক্ৰেইন যুদ্ধৰ ভয়াৱহ পৰিণতি হিচাপে বিশ্বত খাদ্য সংকটৰ কলা ডাৱৰে গ্ৰাস কৰাৰ সময়তে ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰৰ জমা উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ এটা বাতৰি হোৰাহৰে কমিছে দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে অসমত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত কৰি এই বিষয়ক এখন বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বাতৰিটো আমাৰ অসম দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাৰ স্থান দিছে। এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ৰাজ্যৰ প্ৰায় 19 লাখ লোকৰ ৰিজেকশ্যন শ্লিপক লৈ এতিয়াও অচলাৱস্থা অব্যাহত আছে। দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত এই কথা স্পষ্ট হৈ পৰিছে। আমাৰ অসম কাকতে এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2026-27 বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে কালি উদ্বোধন কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে গভৰ্ণমেণ্ট নড টু চেণ্টাৰ অব এক্সিলেন্স অন ক্লাছিকেল এছামিজ এট তেজপুৰ ভাৰ্চিটি শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে সঞ্জীৱনী পাঠকৰ ওচৰলৈ উভতি চাওঁ।
0: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত UCC ৰূপায়ণৰ পথ প্ৰশস্ত কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন। তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ আজি সামৰণি। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি। এই পৰ্যন্ত 21টা সোণ 27টা ৰূপসহ মুঠ 85টা পদকেৰে ভাৰতৰ চতুৰ্থ স্থান দখল। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনাৰ 11 বজাত শুনিবলৈ পাব।